0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026ত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন, বৰাক উপত্যকাৰ মিনি সচিবালয়ক অসম সচিবালয় বৰাক উপত্যকা শিলচৰ হিচাপে নামাকৰণৰ সিদ্ধান্ত, কৃষি নষ্ট বা যিকোনো সংঘাতৰ অজুহাতত কোনো ৰাজ্যই হাতীৰ পৰম্পৰাগত অহা যোৱাৰ পথ বন্ধ কৰিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ, ভাদ মাহৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত বিভিন্ন কাৰ্যসূচী আৰু গালে টেষ্ট ক্ৰিকেটত ভাৰতৰ আজি পঞ্চম দিনা শ্ৰীলংকাৰ বিৰুদ্ধে জয়ৰ চেষ্টা। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাজ্যিক মন্ত্ৰীসভাই কালি শিশুসকলৰ কল্যাণ, সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026ত অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হয়। কৈশোৰ ন্যায়, শিশুৰ যত্ন আৰু সুৰক্ষা আইন 2015 আৰু পক্সো নীতি 2020ৰ ৰূপায়ণৰ জৰিয়তে শিশু সুৰক্ষা নীতি কাৰ্যকৰী কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই নীতিয়ে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যজুৰি উমৈহতীয়া শক্তিশালী ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব।
1: উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী হাইকোৰ্টে আমাক কৈ আছিলে যে আমাৰ ৰাজ্যত এখন চাইল্ড প্ৰটেকশ্যন পলিচি হ'ব লাগে। আজি আমি ইয়াতে এটা আসাম ষ্টেট চাইল্ড প্ৰটেকশ্যন পলিচি 2026 ইয়াক আমি অনুমোদন জনাওঁ আৰু ইয়াৰ দ্বাৰা যিমানবিলাক চাইল্ড কেয়াৰ ইনষ্টিটিউচন স্থাপন কৰা হয় তাত বিভিন্ন ৰেগুলেশ্যন অনা হৈছে, যেনেকৈ এজন চাইল্ড ছেফগাৰ্ড অফিচাৰ থাকিব, CCTV থাকিব লাগিব, কোড অফ কণ্ডাক্ট থাকিব লাগিব, ডিছপ্লে থাকিব লাগিব। এই ধৰণে আমি এখন ষ্টেট চাইল্ড প্ৰটেকশ্যন পলিচি অসমত আমি আজি অনুমোদন কৰিছোঁ।
0: মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই অসম ব্যক্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠান নিয়ন্ত্ৰণ আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সুৰক্ষা বিধি 2026 প্ৰণয়নত

0: প্ৰস্তাৱত অনুমোদন জনায়। এই অনুসৰি 50 গৰাকী বা তাতকৈ অধিক শিক্ষাৰ্থী থকা যিকোনো প্ৰশিক্ষণ প্ৰতিষ্ঠানে জিলা আয়ুক্তৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব। এনে প্ৰতিষ্ঠানসমূহে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থী, বিশেষভাৱে সক্ষম, LGBTQ+ আৰু মানসিক আঘাত, আপোনজনক হেৰুওৱা বা পূৰ্বে আম্মহত্যাৰ চেষ্টা কৰা শিক্ষাৰ্থীৰ বাবে সংবেদনশীল, বৈষম্যহীন আৰু নিৰাপদ পৰিৱেশ নিশ্চিত কৰিব লাগিব। মন্ত্ৰীসভাই নিয়োগৰ সুবিধা, কেৰিয়াৰ নিৰ্দেশনা, উদ্যমশীলতা, নেতৃত্বৰ বিকাশ আৰু যুৱ প্ৰচেষ্টাৰ সমন্বয়ৰ দিশত গুৰুত্ব আৰোপৰ উদ্দেশ্যে যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগ গঠনত অনুমোদন দিছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অনলাইন পৰ্টেলৰ জৰিয়তে ৰাজ্যত দুগ্ধ সমবায় সমিতিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ডিজিটেল, সৰল আৰু ক্ষিপ্ৰ কৰাৰ ব্যৱস্থাটো অনুমোদন দিয়া হৈছে। এই ব্যৱস্থাই ব্যৱসায়িক সুচলতা বৃদ্ধিৰ লগে লগে দুগ্ধ সমবায় সমিতিসমূহৰ পৰিচালনা অধিক সুচাৰু আৰু স্বচ্ছ কৰি তোলাত সহায় কৰিব। মন্ত্ৰীসভাই মিনি সচিবালয় বৰাক উপত্যকাৰ নাম সলনি কৰি অসম সচিবালয় বৰাক উপত্যকা শিলচৰ হিচাপে নামকৰণৰ প্ৰস্তাৱত অনুমোদন দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম সচিবালয় বৰাক উপত্যকাত 32টা গুৰুত্বপূৰ্ণ আৰু প্ৰধান বিভাগৰ কাম কাজ পৰিচালনা কৰা হ'ব।
1: বৰাক উপত্যকাত আমি এটা মিনি ছেক্ৰেটেৰিয়েট বনাইছিলো। আজি কেবিনেটে সিদ্ধান্ত লৈছে যে সেই তাৰ কেৰেক্টাৰটো মিনি ছেক্ৰেটেৰিয়েট হ'ব নালাগে। ইট উইল বি নোন এজ এ আসাম সেক্রেটারিয়েট বরাক ভ্যালি। আগতে আছিল মিনি সেক্রেটারিয়েট, এতিয়া আমি সেই বস্তুটো বদলাই আসাম সেক্রেটারিয়েট বরাক ভ্যালি বলি তাক আমি নতুনকৈ নামাকরণ করছো। আর 32টা বিভাগ তাতে আমি তারপরা পরিচালনা করি। আউট অফ 59 ডিপার্টমেন্ট আছে, 32 ডিপার্টমেন্টসে তাত কাম কাজ আরম্ভ করিব। আজি কেবিনেটে তারও গোটেই SOP বা গাইডলাইনটো প্রস্তুত করে।
0: ইয়াৰ উপৰি মন্ত্ৰীসভাই কালিৰ বৈঠকত অসম উদ্যোগিক সম্পৰ্ক বিধি 2026ৰ অধিসূচনা জাৰি কৰাৰ প্ৰস্তাৱতো অনুমোদন দিয়ে। এই নতুন বিধিয়ে উপনিৱেশিক আৰু স্বাধীনতাৰ পাছৰ সময়ত 3খন পুৰণি বিধিৰ স্থান ল'ব। ৰাজ্যত হাইড্ৰকাৰ্বন অন্বেষণৰ গতিবিধিৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে মন্ত্ৰীসভাই অসম হাইড্ৰকাৰ্বন অন্বেষণ, উৎপাদন আৰু উজনিৰ পৰিৱেশতন্ত্ৰ উন্নয়ন নীতি 2026ত অনুমোদন জনায়। ইয়াৰ উপৰি বৈঠকত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান গুৱাহাটী আৰু আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ নিৰ্মাণৰ ভূমি হস্তান্তৰ আৰু আবণ্টনৰ প্ৰস্তাৱত অনুমোদন দিয়া হয়। মন্ত্ৰীসভাই কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, চাবুৱা, লাহোৱাল, খুমটাই আৰু বৰখলা এই 8খন নতুন সমজিলা কাৰ্যক্ষম কৰাৰ প্ৰস্তাৱতো অনুমোদন জনায়। কৃষি নষ্ট বা যিকোনো সংঘাতৰ অজুহাতত কোনো ৰাজ্যই হাতীৰ পৰম্পৰাগত অহা যোৱাৰ পথ বা হস্তীদণ্ডী বন্ধ কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ বিচাৰপীঠে ৰাজ্যসমূহলৈ এই নিৰ্দেশ জাৰি কৰে। লগতে হাতীক ভয় খুৱাবলৈ অগ্নিশিক্ষা বা যাঠি আদি ব্যৱহাৰ কৰিব নোৱাৰিব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে। ন্যায়াধীশ জয়মাল্লা বাগচী আৰু ন্যায়াধীশ ভি মোহনাক লৈ গঠিত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে হস্তীদণ্ডীত থকা বাধা আঁতৰোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ৰাষ্ট্ৰজোৰা এটা জৰীপ চলাবলৈও নিৰ্দেশ দিয়ে। হাতীয়ে বহু ৰাজ্য পৰিভ্ৰমণ কৰে বাবে কোনো ৰাজ্যই তেওঁলোকৰ পথৰ হেঙাৰ হ'ব নোৱাৰিব আৰু হাতীৰ অহা যোৱাৰ পৰম্পৰাগত পথ বন্ধ কৰিব নোৱাৰিব বুলিও ৰায়টোত মুখ্য ন্যায়াধীশ সূৰ্যকান্তই মন্তব্য কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱিকভাৱে স্পৰ্শকাতৰ অঞ্চল অৰ্থাৎ ইক' ছেনচিটিভ জ'ন সন্দৰ্ভত বহু লোকে নুবুজাকৈ মন্তব্য কৰি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ লোকে কাজিৰঙাক সুৰক্ষা কৰি দিব। ইক' ছেনচিটিভ জ'নক লৈ একাংশ লোকে নুবুজাকৈ ভ্ৰান্ত তথা তথ্য প্ৰচাৰ কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ইপিনে ৰাষ্ট্ৰীয় উদ্যানখনৰ ইক' ছেনচিটিভ জ'নৰ পৰিসৰ বৰ্তমানৰ 10 কিলোমিটাৰৰ পৰিৱৰ্তে 1 কিলোমিটাৰলৈ হ্ৰাস কৰাক লৈ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় উদ্যানখনৰ এই পৰিসৰ হ্ৰাস সন্দৰ্ভত অসম চৰকাৰক এখন শ্বেতপত্ৰ প্ৰকাশ কৰাৰ লগতে বিশিষ্ট পৰিৱেশবিদ, বিশেষজ্ঞ আৰু স্থানীয় লোকৰ সৈতে আলোচনা মৰ্মে সিদ্ধান্ত ল'বলৈ আহ্বান জনাইছে। CPI দলে এটা বিবৃতিযোগে চৰকাৰক ইক' ছেনচিটিভিটি জ'ন সংকুচিত কৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়। ইপিনে চৰকাৰৰ এই প্ৰস্তাৱক সমৰ্থন জনাই বৃহত্তৰ কাজিৰঙাত কালি স্থানীয় ৰাইজে সমদল উলিয়ায়। কলিয়াবাৰৰ কুঠৰীত আৰম্ভ হোৱা এই সমদলত বাগৰি, কুঠৰীকে ধৰি কাজিৰঙাৰ দাঁতি কাষৰীয়া ভালেমান অঞ্চলৰ লোকে অংশগ্ৰহণ কৰে। দাঁতি কাষৰীয়া অঞ্চলৰ লোকসকলৰ অধিকাৰ আৰু উন্নয়নৰ স্বাৰ্থত 10 কিলোমিটাৰৰ পৰিৱৰ্তে ইক' ছেনচিটিভ জ'নৰ পৰিসৰ 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে কলিয়াবৰ সমজিলা আয়ুক্তৰ হাতত

0: এখন স্মাৰকপত্ৰ প্ৰদান কৰে। ইফালে মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ ইক' ছেনচিটিভ জ'নৰ পৰিসৰ 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱক মিচিং ছাত্ৰ সংগঠন টি এম পি কেও সমৰ্থন জনাইছে। মিচিং জিৰণিচৰাত আয়োজিত এখন সংবাদমেলত সংগঠনটোৱে ৰাজ্য চৰকাৰে লোৱা এই সিদ্ধান্তই কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক উপকৃত কৰিব বুলি প্ৰকাশ কৰে। উজনি অসমৰ 4খন জিলাত আকস্মিক প্ৰলয়ংকাৰী বানৰাজি এমাহ সম্পূৰ্ণ হৈছে। এই বানত 105 জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে বহু সম্পদ, কৃষিভূমি আৰু নিৰ্মাণ আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হৈছে। এই সন্দৰ্ভত আমাৰ সহযোগী অৰুণিমা গোস্বামীৰ প্ৰতিবেদন।
1: অসমবাসীৰ বাবে বানৰ বিভীষিকা নতুন অভিজ্ঞতা নহয়। প্ৰতিবছৰে বানে ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক ক্ষতি কৰে, কিন্তু এমাহ পূৰ্বে আজিৰ এই দিনটোতে উজনি অসমৰ 4খন জিলা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটত সৃষ্টি হোৱা বান পৰিস্থিতি নজিৰবিহীন বুলি ক'ব পাৰি। এই আকস্মিক বানৰ বাবে অঞ্চলটোৰ লোকসকল সতৰ্ক বা সাজু নথকাৰ বাবে অভূতপূৰ্ব ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত নামি অহা থলত দিখৌ, দিচাং, দৰিকাকে ধৰি নৈসমূহ ফেনে ফুটুকাৰে বাঢ়ি যোৱাৰ ফলত ভয়াৱহ বানে নিমিষতে বহু গাঁও, কৃষিভূমি, জনবসতিপূৰ্ণ অঞ্চল বুৰাই পেলায়। আকস্মিক বানত উটি যোৱা 105 জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত্যু হোৱা লোকসকলৰ ভিতৰত 64 জন পুৰুষ, 24 গৰাকী মহিলা আৰু 17টি শিশু আছে। শিৱসাগৰত সৰ্বাধিক 53, চৰাইদেউত 22 জন, যোৰহাটত 9, গোলাঘাটত 8, কাৰ্বি আংলঙত 4 আৰু ধেমাজি জিলাতো 3 জন লোকে প্ৰাণ হেৰুৱায়। এতিয়াও 5খন জিলা, গোলাঘাট, শিৱসাগৰ, যোৰহাট, নগাঁও আৰু কাৰ্বি আংলঙৰ 115খন গাঁৱৰ 23,800ৰো অধিক লোক বানৰ কবলতে আছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ জনসাধাৰণে বিভীষিকাৰ ভয়াৱহ স্মৃতি মচিব পৰা নাই যদিও নিজ নিজ বাসগৃহৰ পৰা পলস আৰু বোকা আঁতৰোৱাৰ লগতে দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণ আৰু চৰকাৰৰ সহযোগত মন বান্ধি পুনৰ জীৱন যুঁজৰ বাবে সাজু হৈছে। এই সন্দৰ্ভত এয়া আমাৰ চৰাইদেউৰ সংবাদদাতা নবুল কোঁৱৰ।
2: 19 জুলাইৰ বানৰ এমাহৰ পিছতো চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মনৰ পৰা আঁতৰা নাই সেই কাল ৰাতিৰ ভয়ংকৰ স্মৃতি। পানীৰ ভয়াৱহ সোঁতত বহু পৰিয়ালৰ ঘৰ দুৱাৰ, পশুধন উটি যোৱাৰ উপৰিও 15 গৰাকীকৈ লোকৰ প্ৰাণহানি ঘটনাই জিলাবাসীক শোকাহত কৰি ৰাখিছে। এই ভয়ংকৰ বানত জিলাখনৰ 2 লাখ লোক ক্ষতিগ্ৰস্ত হ'ল। অৱশ্যে বানৰ পিছত ভুক্তভোগীসকলক পুনৰ সংস্থাপনৰ বাবে 3 আগষ্টৰ পৰা জিলাখনৰ 20,371 বানপীড়িত পৰিয়াললৈ 15,000 টকাকৈ এককালীন চৰকাৰী আৰ্থিক সাহায্য প্ৰদানৰ কাম চলাই থকা হৈছে। প্ৰশাসনে নিশ্চিত কৰিছে যে কাৰিকৰী অসুবিধাৰ বাবে ৰৈ যোৱা পৰিয়ালসমূহেও অতি সোনকালে নিজৰ একাউণ্টত এই ধন লাভ কৰিব। আনহাতে প্ৰকৃত ক্ষতিৰ সঠিক বুজ ল'বলৈ যোৱা 9 আগষ্টৰ পৰা জিলাখনত অব্যাহত আছে ৰেপিড ফ্লাড ডেমেজ এছেচমেণ্ট প্ৰক্ৰিয়া। কোনো এজনো যোগ্য হিতাধিকাৰী যাতে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত নহয় তাক সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰিছে জিলা প্ৰশাসনে। এতিয়া জিলা প্ৰশাসনৰ এনে তৎপৰতা আৰু ৰাইজৰ একতাই জিলাখনক পুনৰ নতুন উদ্যমেৰে থিয় হ'বলৈ শক্তি প্ৰদান কৰিছে।
1: বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এইবাৰৰ বানে প্ৰাকৃতিক দুৰ্যোগৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আৰু ইয়াক লৈ মানুহৰ সজাগতাৰ প্ৰয়োজনীয়তাকো প্ৰতিফলিত কৰিছে। এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰাৰ লগতে কাৰ্যপন্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
0: চৰাইদেউৰ সংবাদদাতা নবুল কোঁৱৰৰ সহযোগত সেয়া আমাৰ সহযোগী অৰুণিমা গোস্বামী। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আজি পহিলা দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সত্ৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগৰ কাৰ্যসূচী লোৱা হৈছে। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও 35খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপৰীয়া নামঘৰ, গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। নামনি মাজুলীৰ শ্ৰী শ্ৰী আদি এলেঙি সত্ৰত আজি এই উপলক্ষে নাম প্ৰসংগকে ধৰি বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। পুৱাৰ প্ৰসংগ, কীৰ্তন, আয়তীৰ নাম আৰু উঠানাম পৰিৱেশন কৰিবলৈ লোৱা হৈছে। টেষ্ট ক্ৰিকেটত ভাৰতে আজি গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত 5ম তথা অন্তিম দিনা শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলা জয়ৰ চেষ্টা চলাব। শ্ৰীলংকাক 372 ৰাণৰ প্ৰত্যাহ্বানমূলক লক্ষ্য নিৰ্ধাৰণ কৰি দিয়াৰ পাছত ভাৰতক খেলখন জয় কৰিবলৈ মাত্ৰ 6টা উইকেটৰ প্ৰয়োজন। 4টা উইকেটৰ বিনিময়ত 84 ৰাণৰ দ্বিতীয় ইনিংছ পুনৰ আৰম্ভ কৰিব আয়োজক দলটোৱে। ভাৰতৰ বলাৰসকলে আগতীয়াকৈ ষ্ট্ৰাইক কৰি শ্ৰীলংকাৰ ইনিংছ সামৰি লোৱাৰ চেষ্টা কৰিব।

0: হৈছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ সংবেদনশীল অঞ্চল 10 কিলোমিটাৰৰ পৰা হ্ৰাস কৰি 1 কিলোমিটাৰলৈ নিয়াৰ পৰিকল্পনাক লৈ ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে। কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে এই সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে স্থানীয় বাসিন্দা একাংশ লোকৰ বাণিজ্যিক সুবিধা তথা দাবীক লৈও ভিন ভিন প্ৰশ্ন উত্থাপন হৈছে। ইক' চেঞ্চিটিভ

0: অব্যাহত আছে। কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে এই সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে স্থানীয় বাসিন্দা একাংশ লোকৰ বাণিজ্যিক সুবিধা তথা দাবীক লৈও ভিন ভিন প্ৰশ্ন উত্থাপন হৈছে। ইকো ছেনচিটিভ জোনক লৈ উত্তাল কাজিৰঙা শিৰোনামেৰে দৈনিক জনমভূমি কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে ৰকিবুল হুছেইনে কাজিৰঙাৰ বাবে মাত মতাটো হাস্যকৰ। ফেচবুক ইনষ্টাগ্ৰামৰ ডিলৰ যোগেদি কাজিৰঙা ৰক্ষা কৰাটো সম্ভৱ নহয়। অন্যান্য কাকতসমূহৰ লগতে অসমীয়া খবৰ কাকতে এই বাতৰিটো যুগুত কৰিছে। দৈনিক অসম, দৈনিক অগ্ৰদূত কাকততো মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ বাতৰিটোৱে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। কালি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যত 8খন নতুন সমজিলা গঠন, শিশু সুৰক্ষা নীতি আৰু ব্যক্তিগত কোচিং প্ৰতিষ্ঠানসমূহৰ নিয়ামক ব্যৱস্থাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। অন্যান্য কাকতসমূহৰ লগতে দি ছেণ্টিনেল কাকত আৰু দি আছাম ট্ৰিবিউনত প্ৰথম পৃষ্ঠাত এই বাতৰিটো প্ৰকাশ কৰা হৈছে। অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত যোৱা 10 আগষ্টত সংঘটিত গুলীচালনাৰ ঘটনাৰ নদী নোকলাৰ পাছতো কোনো দুষ্কৃতিকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত সীমান্ত অঞ্চলত প্ৰতিবাদ অব্যাহত আছে। নিয়মীয়া বাৰ্তা কাকতত এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ শিৰোনাম দখল কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: ধন্যবাদ মনজিৎ। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026ত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। বৰাক উপত্যকাৰ মিনি সচিবালয়ক অসম সচিবালয়, বৰাক উপত্যকাৰ শিলচৰ হিচাপে নামকৰণৰ সিদ্ধান্ত। ভাদ মাহৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত বিভিন্ন কাৰ্যসূচী। আৰু গালে টেষ্ট ক্ৰিকেটত ভাৰতত আজি 5ম দিনা শ্ৰীলংকাৰ বিৰুদ্ধে জয়ৰ চেষ্টা। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

লাপোৱা নাপোৱাৰ নালিতো চেলিন ডিয়ন কেলোনালুন দ্য পাৱাৰ অফ লাভ পোৱালুন আৰ্জুইক লং টাংল আদুন্থু আলুন আৰ্জুইক চিনাং দ্য কৰ্চ কিলোনালুন আলোনালামথে হোৱাট কেন আই ডু

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। ৰাজ্যৰ প্ৰশাসনিক আন্তঃগাঁথনি সবলীকৰণৰ লক্ষ্যৰে গুৱাহাটীৰ ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ বেগুৱে আজি সমগ্ৰ শিক্ষা অসমৰ মুখ্য কাৰ্যালয়ত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড তথা সমগ্ৰ শিক্ষাৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। ৰাজ্যৰ কৃষকসকলৰ একতা, সমৃদ্ধি আৰু স্বাৱলম্বনৰ বাবে চৰকাৰে FPC ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী শীৰ্ষক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। পবিত্ৰ ভাদ মাহ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহ আজি পুৱাৰে পৰা নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাত সাৰ বিক্ৰীৰ বাবে নতুন ডিজিটেল ব্যৱস্থা আৰম্ভ হৈছে। এই উপলক্ষে আজি এটা সাৰ বিক্ৰী এপ মুকলি কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যোৱা 17 আগষ্টৰ পৰা অনুষ্ঠিত অভিযান্ত্ৰিক বিষয়সমূহৰ সামগ্ৰিক পাৰিভাষিক শব্দাৱলী নিৰ্মাণৰ 4-দিনীয়া কৰ্মশালাৰ অহা 22 আগষ্টত সামৰণি পৰিব। ৰাজ্যিক মন্ত্ৰীসভাই কালি শিশুসকলৰ কল্যাণ, সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026ত অনুমোদন জনায়।

নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ মিক্সড ডাবলছ শাখাত ধ্ৰুৱ কপিলা আৰু তানিশা ক্ৰাষ্টৰে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বিয়লি 5:15 বজাত।

0: প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। অহা 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত 3টা পৰ্যায়ত গুণোৎসৱ। লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষক শিক্ষয়িত্ৰীৰ পাৰস্পৰিক বদলিৰ নিৰ্দেশনাত সংশোধন। 14 দিনৰ ভিতৰত নতুন স্থানত যোগদান কৰাৰ চৰ্ত প্ৰত্যাহাৰ। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ অঞ্চলটোৰ যুৱক যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবে কোকৰাঝাৰত জাপানী ভাষা শিক্ষণ কেন্দ্ৰ স্থাপনৰ ঘোষণা। আৰু ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত খন্তেক পাছতে ইষ্ট বেংগল এফ চি আৰু স্পৰ্টিং ক্লাব দিল্লী মুখামুখি। বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে জনসাধাৰণৰ হিতাৰ্থে প্ৰশাসনিক ক্ষমতাৰ অধিক বিকেন্দ্ৰীকৰণ জৰুৰী হৈ পৰিছে। তেওঁ কয় যে অতিৰিক্ত জিলা আয়ুক্তসকলক সৰ্বাধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ বিষয়ে চালি জাৰি চোৱাৰ বাবে অহা মাহত জিলা আয়ুক্তসকলৰ এখন বৈঠক আহ্বান কৰা হ'ব। চৰকাৰী সদ্ভাৱনা প্ৰকল্পৰ অধীনত চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু সমজিলা আয়ুক্তসকললৈ হস্তান্তৰ কৰিব পৰা কাম কাজ চিনাক্ত কৰিব বুলি ডঃ শৰ্মাই মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জিলা আয়ুক্তসকলে সপ্তাহত দুবাৰকৈ এই কাৰ্যালয় ভ্ৰমণ কৰি ইয়াৰ কাম কাজ নিৰীক্ষণ কৰা উচিত। তেওঁ লগতে গুৱাহাটীৰ বিভিন্ন স্থানত ভূমি আৰু ফ্লেট পঞ্জীয়নৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰে। ক্ৰেতা আৰু বিক্ৰেতাসকলৰ বাবে পঞ্জীয়ন ব্যৱস্থা সহজ কৰি তোলাৰ বাবে লোৱা এই পদক্ষেপৰ বিষয়ে সদৰি কৰি ডঃ শৰ্মাই কয় যে গুৱাহাটীৰ 6-7টা গুৰুত্বপূৰ্ণ স্থানত উপ পঞ্জীয়কৰ উপস্থিতিত বিশেষ সহায়কাৰী কেন্দ্ৰ স্থাপন কৰা হ'ব। ইয়াৰ ফলত জনসাধাৰণে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহা যোৱাৰ পৰা সকাহ লাভ কৰিব আৰু সময় তথা যাতায়াতৰ খৰচো ৰাহি হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। 81,20,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ভৱনটোৰ 3টা মহলাত 21টা কাৰ্যালয় আছে। এই চৌহদতে গুৱাহাটী ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়, কোষাগাৰ, খাদ্য আৰু যোগান বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয়ত জনসাধাৰণে সুবিধা লাভ কৰিব পাৰিব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাতে সকলো বিভাগত সংহত কাৰ্যালয় স্থাপন কৰা হ'ব বুলিও জানিবলৈ দিয়ে।
1: 2023 চনত আমি কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ কাম হাতত লৈছিলোঁ। আজি এই কাৰ্যালয়টোৰ শুভ উদ্বোধন হ'ল। কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় আৰু এটেষ্ট অফিচ, এক্সাইজ, ট্ৰেজাৰী গোটেইবিলাক ৰূপনগৰলৈকে আহিব। মই ভাবোঁ যে মহানগৰ জিলা প্ৰশাসনৰ বাবে ই এটা সুন্দৰ ব্যৱস্থা হ'ব। মই গুৱাহাটীবাসী ৰাইজক, কামৰূপ মহানগৰ জিলাৰ ৰাইজক অভিনন্দন জনাইছোঁ। আমি এটা গভৰ্ণমেণ্টত প্লেন লৈ আছোঁ যে প্ৰত্যেকখন জিলাতে DC অফিচৰ লগত আৰু এটা বিল্ডিং বনোৱা, যাতে এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰী, কৃষি, ফিছাৰী চব কাৰ্যালয় একেলগত থাকিব পাৰে আৰু DCসকলে লক্ষ্য কৰি থাকিব পাৰে। সেইটোকে আমি ইণ্টিগ্ৰেটেড DC কোৱাৰ্টাৰ বুলি কওঁ। কামৰূপ জিলাতো আমি নিশ্চিতভাৱে তেনেকুৱা এটা প্ৰচেষ্টা

0: হাতত ল'ম।
1: অনুষ্ঠানত অংশ লৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ৰাজ্য চৰকাৰৰ এই পদক্ষেপে চৰকাৰৰ সা সুবিধাসমূহ সংহত আৰু সমন্বিত ৰূপত লাভ কৰাত জনসাধাৰণক সহায় কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যালয় ভৱনৰ মুঠ এলেকা 12,695 বৰ্গ কিলোমিটাৰ। সৌৰশক্তিচালিত এই কাৰ্যালয়টোৰ দ্বিতীয় মহলাত জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তৰ কোঠা থাকিব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ৰ লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ো থাকিব। অহা বছৰৰ 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ 2027 অনুষ্ঠিত হ'ব। সমগ্ৰ শিক্ষা অসমে ইয়াৰ বাবে সময়সূচী ঘোষণা কৰি সকলো জিলাৰ মিছন সমন্বয়ক আৰু জিলা সময়সূচী সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ 35খন জিলাত 3টা পৰ্যায়ত 2027 বৰ্ষৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত 13খন জিলাত 6 জানুৱাৰীত গুণোৎসৱৰ স্বমূল্যায়ন আৰু 7ৰ পৰা 9 জানুৱাৰীলৈকে বহী মূল্যায়ন কৰা হ'ব। দ্বিতীয় পৰ্যায়ত 12খন জিলাত 19 জানুৱাৰীত স্বমূল্যায়ন আৰু 20ৰ পৰা 22 জানুৱাৰীলৈ বহী মূল্যায়ন কৰা হ'ব। একেদৰে তৃতীয় পৰ্যায়ত 10খন জিলাত 2 ফেব্ৰুৱাৰীত স্বমূল্যায়ন আৰু 3ৰ পৰা 5 ফেব্ৰুৱাৰীলৈ বহী মূল্যায়ন কৰা হ'ব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশনাত সংশোধন ঘটাইছে। সেই অনুসৰি সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশৰ 14 দিনৰ ভিতৰত নতুন স্থানত যোগদান কৰাৰ চৰ্ত প্ৰত্যাহাৰ কৰিছে। উল্লেখযোগ্য যে সঞ্চালকালয়ে যোৱা 10 আগষ্টত পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সেই অনুসৰি লোকপিয়লৰ কামত নিয়োজিত একাংশ শিক্ষকেও বদলিৰ নিৰ্দেশনা লাভ কৰিছিল, কিন্তু এই কামত জড়িত বিষয়া কৰ্মচাৰীৰ বদলীকৰণ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে বন্ধ কৰি হোৱাত সঞ্চালকালয়ৰ নিৰ্দেশ অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত নতুন স্থানত যোগদান কৰাত তেওঁলোক ব্যৰ্থ হয়। এই বিষয়টো লৈ শিক্ষকসকলৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে আজি প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে এটা নিৰ্দেশযোগে পূৰ্বৰ চৰ্ত প্ৰত্যাহাৰ কৰি অধিসূচনা জাৰি কৰে। কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই আজি ডিফুৰ তাৰালাংছত বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজ তথা জনকল্যাণমূলক পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। কৃষি আৰু জলসিঞ্চন বিভাগৰ সৈতে হোৱা এখন সভাত শ্ৰীহাজৰিকাই জিলাখনত কৃষি আন্তঃগাঁথনি পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। কৃষকসকলৰ সুবিধাৰ্থে অনাগত দিনত কৃষি উদ্যোগীসকলক সহায় কৰিবলৈ 3% সুদ ৰেহাইৰ সুবিধাসহ কৃষি আন্তঃগাঁথনি পুঁজিৰ অধিক ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সভাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, কৃষক পঞ্জীয়ন, তৈল খেজুৰৰ খেতি আৰু উদ্যান শস্যৰ সম্প্ৰসাৰণৰ বিষয়েও পৰ্যালোচনা কৰা হয়। শ্ৰীহাজৰিকাই কৃষকসকলৰ বিভিন্ন ধৰণৰ সমস্যা শীঘ্ৰে সমাধানৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক তুলিৰাম ৰংহাঙৰ লগতে আন কেইবাগৰাকীও বিধায়ক আৰু কাৰ্যবাহী সদস্য উপস্থিত থাকে।
2: আজি কেইবাটাও ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰিলোঁ, বিশেষকৈ এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰিলোঁ, অন্য ডিপাৰ্টমেণ্টৰ মুৰব্বীসকলৰ লগত আলাপ আলোচনা কৰিলোঁ। ইয়াৰ পাছত আমি এখন খুব গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰিম। এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড বুলি এটা কেন্দ্ৰীয় চৰকাৰৰ পুঁজি আছে, যিটোৰ পৰা যদি কোনোবা কৃষি উদ্যোগীয়ে লোন ল'ব খোজে 2 কোটি টকালৈকে 3% ইণ্টাৰেষ্ট ছাবভেনশ্যন পায় বা 3% কম দিব লাগে। লোনটো লোৱাৰ প্ৰক্ৰিয়াটো সহজ, কিন্তু কৃষিৰ লগত জড়িত ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব লাগিব। সেই বিষয়ে সমগ্ৰ অসমত আমি আমাৰ কৃষি উদ্যোগীসকলক চেনচিটাইজ কৰিব খোজোঁ, তেখেতলোকক জনাব খোজোঁ, কাৰণ বহুতে এই আঁচনিটোৰ বিষয়ে নাজানে। এই আঁচনিটোৰ যোগেদি লোন ল'বলৈ বহুত ইজি, কিন্তু পাছত লোনটো ঘূৰাই দিলেই হ'ল।
1: উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অহা 5 বছৰত PM কুসুম আঁচনিৰ জৰিয়তে ৰাজ্যৰ 4 লাখ হেক্টৰ ভূমিত জলসিঞ্চন ব্যৱস্থা সম্প্ৰসাৰণৰ লক্ষ্য লোৱা হৈছে। তদুপৰি উৎপাদন আৰু আয় বৃদ্ধিৰ লক্ষ্যৰে কৃষকসকলক অতি শীঘ্ৰে তামোল পাণ, ককোৱা, নাৰিকল, আনাৰসৰ পুলি আৰু মাখানাৰ বীজ প্ৰদান কৰা হ'ব বুলি কৃষিমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
3: BTC মুৰববী হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰৰ স্থানীয় যুৱক যুৱতীসকলৰ দক্ষতা বিকাশ তথা নিয়োগৰ সুযোগ লাভৰ সহায় হোৱাকৈ জিলাখনত জাপানীজ ভাষা শিকণ কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে। সাংবাদিকৰ আগত আজি এই ঘোষণা কৰি শ্ৰীমহিলাৰী কয় যে অসম চৰকাৰ আৰু BTC মাজত আলোচনাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী সময়ত কোকৰাঝাৰত কোৰিয়ান আৰু চীনা ভাষা শিকণ কেন্দ্ৰও স্থাপনৰ সম্ভাৱনা আছে বুলি BTC মুৰববীগৰাকীয়ে উল্লেখ কৰে। এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ যুৱ যুৱতীসকলক বিদেশী ভাষাত দক্ষতা অৰ্জনেৰে জাপান, দক্ষিণ কোৰিয়া আৰু চীনৰ দৰে দেশসমূহত নিয়োগৰ সুযোগ প্ৰদানৰ লক্ষ্য লোৱা হৈছে।
4: BTC গভৰ্ণমেণ্ট আমাৰ আসাম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ লগত

0: সেম ছাৰ নিজে আছিলে আমাৰ বি টি চি চৰকাৰৰ লগত যিটো ৰিভিউ মিটিং, এই ৰিভিউ মিটিঙত এটা মাইনৰ হৈ গল, ডিচিশ্যন হৈ গল যে পকাজাৰতো জাপান লেংগুৱেজ লাৰ্ণিং চেণ্টাৰ খোলা হ'ব। এইটো খুব ভাল ডিচিশ্যন আৰু জাপান লেংগুৱেজ যদি আমি শিকাব পাৰোঁ আমাৰ বি টি চি অঞ্চলত, তেতিয়াহ'লে জাপান বা চাইনা বা কোৰিয়াৰ বহুত স্কোপ পাব। ইয়াৰ পিছত আমি ভাবিছোঁ কোৰিয়ান লেংগুৱেজ আৰু চাইনিজ লেংগুৱেজ, এই দুটা লেংগুৱেজ যিটো লাৰ্ণিং চেণ্টাৰ সেইটো আমি আস্তে আস্তে কৰিম। এইটো ডাঙৰ এটা আমাৰ কাৰণে, বি টি চি বাসীৰ কাৰণে ভাল খবৰ।
1: অসম চৰকাৰৰ সৈতে হোৱা বৈঠকৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীমহিলাৰীয়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা বৈঠক ফলপ্ৰসূ আছিল। এই বৈঠকত উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ লগতে বড়োভূমিৰ জনসাধাৰণৰ কল্যাণ আৰু আকাংক্ষাৰ বিষয়ত আলোচনা কৰা হয় বুলি বিটিচিৰ মুৰববীগৰাকীয়ে প্ৰকাশ কৰে। উচ্চতম ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ অসমৰ পৰা স্থানান্তৰৰ বাবে অনুৰোধ জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন প্ৰতিবেদন অগ্ৰাহ্য কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পাছত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ গোচৰ স্থানান্তৰ আবেদনখনৰ ভিত্তিত সকাহ দিবলৈ অস্বীকাৰ কৰে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত এই পৰ্যন্ত 100 জন সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষীৰ সংখ্যা হৈছে 394 গৰাকী। অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগ অনুষ্ঠিত হৈছে। সত্ৰীয় সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও 35খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপৰীয়া নামঘৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত আজি পুৱাৰে পৰাই ভক্তসকলে চাকি বন্তি জ্বলাই শৰাই নৈবদ্য আগবঢ়াইছে। নামঘৰ পৰিচালনা সমিতিয়ে ভক্তসকলক আদৰৰ বাবে 20খন শাখা সমিতি আৰু 90জন স্বেচ্ছাসেৱক নিয়োগ কৰিছে। পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোতে আজি পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ মইনাগুৰিত অসমীয়া আধ্যাত্মিক আৰু জাতীয় জীৱনৰ স্বাভিমান, গুৰুজনাৰ অনবদ্য অৱদান নামঘৰ স্থাপন কৰা হয়। ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যাত্মিক পৰিৱেশে অসমৰ সাতাম পুৰুষে সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে। অসমবাসীয়ে এই মাহটোত পবিত্ৰ অন্তৰেৰে শৰাই নৈবদ্য আগবঢ়াই নাম কীৰ্তন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱৰ পুণ্যতিথি আৰু শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ এই মাহটোক অসমবাসীয়ে অত্যন্ত পবিত্ৰ বুলি গণ্য কৰে। গোটেই মাহজুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নাম প্ৰসংগ অনুষ্ঠিত হয়। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ ভাদ মাহৰ নাম প্ৰসংগ সুকলমে সম্পন্ন কৰিবলৈ নামঘৰসমূহক 1,50,000 টকাকৈ 20 আগষ্টৰ আগেয়ে মুকলি কৰাৰ কথা ঘোষণা কৰিছে। গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্ম উপজাতিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। কবি, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু নাট্যকাৰ হিচাপে প্ৰসিদ্ধ লাভ কৰা পাৰ্বতী প্ৰসাদ বৰুৱাই 1940 চনত ৰূপহী নামৰ চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। 1961 চনত গোৱালপাৰাত অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ পদ তেওঁ অলংকৃত কৰিছিল। 1904 চনৰ আজিৰ দিনটোত শিৱসাগৰত জন্মগ্ৰহণ কৰা গীতিকবিগৰাকীৰ গুণগুণনি, লুইটি, কুকুলা ডাৱৰ, ঐ কহুৱা ফুল আদি গীতৰ পুথিৰে অসমীয়া গীতি সাহিত্যক চহকী কৰি তুলিছে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
2: উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত আজি বিভাগটোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম ঔদ্যোগিক ভূমি ব্যৱস্থাপনা নীতি আৰু ইথানল নীতিৰ বাবে নীতি নিৰ্দেশনা প্ৰস্তুত কৰা আৰু ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ বিশদভাৱে আলোচনা কৰা হয়। বৈঠকত মন্ত্ৰী বৰাই ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমত শক্তিশালী ঔদ্যোগিক পৰিৱেশ, বিনিয়োগৰ বাবে অনুকূল পৰিস্থিতি গঢ়ি তোলাৰ লগতে বহনক্ষম অৰ্থনৈতিক বিকাশ নিশ্চিত কৰাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে বুলি মন্তব্য কৰে। বৈঠকত অতিৰিক্ত মুখ্য সচিব জে পি একা, বিশেষ সচিব ৰাকেশ আগৰৱাল, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মেথ নিধি দাহালৰ লগতে বিভাগৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে। দক্ষিণ শালমৰা মানকাছৰ জিলাত সাৰ বিক্ৰীৰ বাবে নতুন ডিজিটেল ব্যৱস্থা আৰম্ভ হৈছে। জিলা কৃষি বিভাগৰ কাৰ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত পৰীক্ষিত থাউদম, অতিৰিক্ত জিলা আয়ুক্ত অতুল কাঠাৰ আৰু জিলা কৃষি বিষয়া মইনুল হকে আজি সাৰ বিক্ৰীৰ নতুন এপ মুকলি কৰে। এইটোৰে পৰা জনসাধাৰণে সাৰ বিক্ৰী এপৰ জৰিয়তেহে সাৰ ক্ৰয় কৰিব পাৰিব।

0: জিলা আয়ুক্ত পৰীক্ষিত থাউদমে কয় যে কৃষকৰ মাটি আৰু শস্যৰ তথ্যৰ ভিত্তিত এপটোৱে প্ৰয়োজনীয় সাৰৰ পৰিমাণ বিষয়ে পৰামৰ্শ আগবঢ়াব। ইয়াৰ পিছত এপটোৰ জৰিয়তে সৃষ্টি হোৱা কিউ আৰ কোড ব্যৱহাৰ কৰি অনুমোদিত বিক্ৰেতাৰ পৰা কৃষকে সাৰ ক্ৰয় কৰিব পাৰিব। এই নতুন ব্যৱস্থাৰ জৰিয়তে সাৰৰ অত্যাধিক ব্যৱহাৰ, কলা বজাৰ আৰু অনিমীয়া বিক্ৰী ৰোধৰ লগতে প্ৰকৃত কৃষকে সাৰ লাভ কৰাটো নিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে। উল্লেখযোগ্য যে কৃষক পঞ্জীয়ন থকা লোকেহে এনেদৰে সাৰ ক্ৰয় কৰিব পাৰিব। শালমাৰা মানকাছৰ জিলাত বৰ্তমানলৈকে প্ৰায় 22,000 কৃষকে বৰ্তমানলৈকে পঞ্জীয়ন কৰিছে। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিক পাছতে আৰম্ভ হ'ব। প্ৰতিযোগিতাত কাইলৈ শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত যোৱাবাৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি 17 চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। অহা 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত 3 পৰ্যায়ত গুণোৎসৱ আৰু লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষক শিক্ষয়িত্ৰীৰ পাৰস্পৰিক বদলিৰ নিৰ্দেশনাত সংশোধন, 14 ভিতৰত নতুন স্থানত যোগদান কৰাৰ চৰ্ত প্ৰত্যাহাৰ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: আদুন থজে মেঘল নাল তেম আর্জল হুজি লকে কার্বি দেয়াত লং রিচিং হনালুন কেলুন তুম লকে সার সিং রং ফল পেন লং রে রিসাত মেন কেলুন আলুন নামতে এপি লং রি কার্বি লং রি তদন্ত লবং সদন আর্জিক সিনা